0: अगस्तमासस्य षड्दिनांकं यावदासीत्। परिषदा सर्वेभ्यः योग्य छात्रेभ्यः परामृष्टं यत् ते निर्धारित समये एव स्व आवेदन प्रक्रियां सम्पादयन्तु। केन्द्रीय पेट्रोलियम तथा प्राकृतिक गैस मंत्री हरदीप सिंह पुरी अघोषयत् यत् अंडमान द्वीप समूहस्य पूर्व समुद्रीय तटात् प्रायः 15 किलोमीटर दूरे श्री विजयपुरम त्रिक्षेत्रे प्राकृतिक गैस भण्डारः अन्विष्टः। एकस्मिन् सामाजिक अन्तर्जालीय पटले एकेन सन्देशेन श्री पुरी प्रख्यापितवान् यत् एतत् अन्वेषणम् अण्डमान समुद्रस्य विशाल ऊर्जा क्षमतां पुनः प्रमाणीकरोति। सहैव अस्मिन् क्षेत्रे प्रचल्यमानस्य गवेषणाभियानस्य एकाम् अपराम् सफलतां च सूचयति। सः अकथयत् यत् ऑयल इंडिया इति संस्था सम्प्रति गैस द्रव्यस्य संरचनां तथा च तस्य ऊष्मीयमानं मूल्यांकितुं गैस सैम्पलिंग इति प्रतिचयनस्य कार्यं करोति। अन्ताराष्ट्रिय पर्यावरण दिवसावसरे श्री पुरी महोदयेन नवदिल्ल्यां फ्लेक्स इंधन वाहनेभ्यः E85 इंधनस्य शुभारम्भो विहितः। केन्द्रीय गृहमन्त्री अमित शाहः ह्यः अब्रवीत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः आर्थिक परिष्काराणां लक्ष्यस्य अन्तर्गतं भारतस्य विकास यात्रा देशस्य आर्थिक समृद्धिम् अविरतं वर्धयति। अस्मिन् आर्थिक वर्षे पञ्जीकृतं 7.7% जीडीपी विकासं निर्दिश्य श्री शाहः प्रावोचत् यत् एषा उपलब्धिः गत 12 वर्षेषु भारतस्य अर्थव्यवस्थया सुदृढतां प्रकटयति। अथ च क्रिकेट क्रीडायां भारत अफगानिस्तान दलयोर्मध्ये स्पर्धा अद्य न्यू चंडीगढ़स्य मुलानपुर स्थिते महाराजा यादवेन्द्र सिंह अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे आरप्स्यते। अस्यां स्पर्धायां शुभमन गिलः भारतीय दलस्य नेतृत्वं विधास्यति। क्रीडेयं भारतीय समयानुसारं प्रातः 9:30 आरप्स्यते। पुरुषाणाम् अंडर 18 इति आ 18 एशिया कप हॉकी प्रतियोगितायाः उपांत्य स्पर्धायां भारतेन पाकिस्तान दलं 5-3 अंतरालेन पराजितम्। अपरतः महिलानां आ 18 एशिया कप प्रतियोगितायाः उपांत्य स्पर्धायां चीन देशेन भारतीय दलं पराजितम्। इति वार्ताः।
1: শুনিলে সংস্কৃতরে সম্বাদ রিলে করে প্রচার কলু আকাশবাণী দিল্লির শ্রোতাবন্ধু আপনার কার্যক্রম শুণুচ্ছন্তি আকাশবাণী জয়পুর কেন্দ্রর শুণন্তু আজ আম কেন্দ্রর প্রচার হেবাকু থিবা অন্যান্য কার্যক্রম সম্পর্কে কিছু সূচনা। সকাল 7:25 বর্ণালীরে প্রচার করিব কার্যক্রম সম্ভাবনা। বিষয় রয়েছে গলা পুত্র বাহুড়ি নইলা। সুরলহরী কার্যক্রম শুণবে সকাল 8:30 শিল্পী সুভাষ দাস এবং সুধা মিশ্র। সকাল 8:45 প্রচার করব কতটি লঘু সঙ্গীত শিল্পী পামেলা জেন, শিবা ও ঝুমকি রথ। সকাল 9 গীতধারায় শুণবে হিন্দি চলচ্চিত্রর গীত। সপ্তধারায় প্রচার করব ওড়িয়া চলচ্চিত্রর গীত সকাল 9:30। হিন্দি চলচ্চিত্রর গীত শুণবে সকাল 10:05 দিন 12 ও দিন 2:15। পূর্বাহ্ন 11 প্রচার করব লোকনাট বলি বামন, প্রযোজনা নরেন্দ্রনাথ পট্টনায়ক, রচনা দেবরাজ মুনি, সহায়তা অশোক মিশ্র ও মনোজ কুমার সামন্তরায়, সঙ্গীত পরিচালনা বিজয় কুমার সামন্তরায়। ভক্তিগীত শুণবে দিন 11:50 শিল্পী অরবিন্দ মুদুলি, নমিতা অগ্রওয়াল, বসন্ত পাত্র, ইরা মহান্তি। দিন 12:30 প্রচার করব কন্ধভাষার কার্যক্রম পুনেই লেঞ্জু। ওড়িয়া ভক্তিগীত শুণবে দিন 12:50 শিল্পী বনবিহারী জেনা, শান্তিলতা ছোট্রায় ও দীপ্তিময়ী মহান্তি, রাধাকৃষ্ণ ভঞ্জ। দিন 1:05 শুণবে গীতিভারতী কার্যক্রম, এ পাহাড়ি লোকগীত ও ছত্তিশগড়ি লোকগীত শুণবে। କିଶୋର ଭାରତୀ କାର୍ଯ୍ୟକ୍ରମ ପ୍ରଚାର କରିବୁ ଦିନ ଗୋଟାଏ ବାଜି 20 ମିନିଟ୍ରେ। ଏଥିରେ କିଶୋର ପ୍ରତିଭା କ୍ରମରେ ଶୁଣିବେ ସାକ୍ଷାତକାର ସ୍ନେହାସ୍ମିତି ନାୟକଙ୍କ ସହିତ, ପରେ ଜାଣିବେ ଜୈବ ବିବିଧତା ବିଷୟରେ। ଅପରାହ୍ନ 5ଟାରେ ପ୍ରଚାର କରିବୁ ଯୁବବାଣୀ କାର୍ଯ୍ୟକ୍ରମ, ଏଥିରେ ଶୁଣିବେ ଇଲେକ୍ଟ୍ରିକ୍ ଯାନ ଭବିଷ୍ୟତର ସର୍ବୋତ୍ତମ ପରିବହନ କି, ପରେ ଜାଣିବା କଥାରେ ଶୁଣିବେ ଶାନ୍ତିକୁଞ୍ଜ, ହରିଦ୍ୱାର ଓ ଲୋଟସ୍ ଟେମ୍ପଲ ସମ୍ପର୍କରେ। ଚୈତିଯାନ କାର୍ଯ୍ୟକ୍ରମ ଶୁଣିବେ ଅପରାହ୍ନ 5:30ରେ। ଏଥିରେ ହାଲଚାଲରେ ଶୁଣିବେ ଆଦିବାସୀ ପିଲାଙ୍କ ପାଇଁ ପ୍ରି ମେଟ୍ରିକ୍ ସ୍କଲାରସିପ୍ ସମ୍ପର୍କରେ। ଭେଟଘାଟରେ ଯୁକ୍ତ 2 ଆରି ଦଶମ କିଲାସ ପାଠ କେନ୍ତା କରି ପଢ଼ିଲେ ନମ୍ବର ମିଲ୍ସି, ପରେ ଶୁଣିବେ ସାକ୍ଷାତକାର ଗାଁର ଉନ୍ନତି କାଜେ ଗ୍ରାମ ପଞ୍ଚାୟତ। ଶୁଣିଲେ ଆଜି ଆମ କେନ୍ଦ୍ରରୁ ପ୍ରଚାର ହେବାକୁ ଥିବା କାର୍ଯ୍ୟକ୍ରମ ସମ୍ପର୍କରେ କିଛି ସୂଚନା। ଆକାଶବାଣୀ ଜୟପୁର କେନ୍ଦ୍ରରୁ ଆପଣମାନେ କାର୍ଯ୍ୟକ୍ରମ ଶୁଣୁଛନ୍ତି। ପରବର୍ତ୍ତୀ କାର୍ଯ୍ୟକ୍ରମର ଘୋଷଣା ଶୁଣିପାରିବେ ଅଳ୍ପ ସମୟ ମଧ୍ୟରେ।